0: In the first phase of census, the house listing and housing census will be conducted. This will record details about your dwelling and housing. Let us make this effort successful through our participation. Let every person join, every household take part, and let the nation move forward. Census 2027, our census, our progress.
1: FM Tracker Band
2: 103 MHz.
1: News, music and entertainment.
2: FM Tracker Band.
1: FM 103 MHz.
3: गुड मर्निङ लिसনার্স সিটো আকাশবাণী কোহিমা এফএম ট্রাকপান 103 মেগাহার্জ পৰ আপুনি গান প্ৰগ্ৰাম শুনি আছে আৰু এতিয়া শুনিয়ে হ'ব হিন্দী ফিল্ম গান প্ৰগ্ৰাম হিট সংস সো আৰ জে জেকব আপুনি হেন সবকে ওয়েলকাম কৰি আছে স্বাগত কৰি আছে নমস্তে আৰু সালাম কৰি নে জনাই দি আছে আপুনি কেনেকুৱা ফিডবেক সাজেশ্যনছ নহ'লে থটছ থাকিছে ক'লে এইটো নম্বৰতে লিখিব পাৰে 9436805333 আৰু লিখিব কাৰণে ক'ড আছে এফএম স্পেচ এফ ৱেল লিচনাৰ্ছ স্কেন প্ৰগ্ৰাম শ্বেয়াৰ কৰি দি আছে পহিলা গীত শুনিব আপোনালোকে সোনু নিগম লগা ৱাস্তে আছে ফিল্ম আছে 1920 ইভল ৰিটাৰ্ণছ আৰু এইটো গীত লিখা হৈছে শকিল আজমী আৰু মিউজিক দিয়া হৈছে চিৰন্তন ভাট

वल मेसेज कुंबा है ना से मैं पूरी डीएसए ते लिखे की ना बताए से नमस्कार आरजे अजी चौकपन लगा आवाज रेडियो ते आहानाई कोई की ना जोगिंद्र रोंगपी सोनाली एंगटीपी आरो धर्मकिरी रोंगपी सरही जन कार्बियन लोंग पर लिखे की ना बताए से वल क्या प्रॉब्लम था क्या से तो कोई नहीं तो अजी मन क्लियर तो ना पाओ पड़े अपनी खान कि अपनी खान मोबाइल ऐप तो होनी है से बोले मोबाइल ऐप तो अपनी खान क्लियर पाओ किंतु रेडियो तो मन क्लियर ना पाओ কোনোবা ট্ৰান্সমিটাৰ অলপ কমজোৰ হৈ কিনে আছে এইটো কাৰণে এইটো আজি ঠিক কৰি দিয়াৰ পিছতে আপুনি আকৌ ভাল পৰা শুনিবলৈ পাব আৰু ইয়াতে আকৌ লিখি আছে হেল্ল' আৰ জে ভেৰি গুড মৰ্ণিং আপুনি লগা প্লে'লিষ্ট বহুত বঢ়িয়া আছে কৈ কিনে লিখি আছে শুনি কিনে আমি খান পূৰা এনজয় কৰি আছে কৈ কিনে বিমল বসুমতাৰী জনাই আৰু মেচাকী চপৰী তেখানহে লিখি কিনে পঠাই আছে ৱেল থেংক ইউ চ' মাছ আপনি গান টিউন করে আছে কোথাও মুভি জানি কিনা বেশি খুশি আছে এটি নিচিনা আকৌ শুনি থাকবি ভাল ভাল গানা বাজাই কিনা আপনি গান সবকে এন্টারটেইন করে হব তো নেক্সট গানা আকৌ শুনব আপনাদেরকে রবি শেরগিল লাগা আওয়াজ আছে ফিল্ম আছে জব তক হে জান আর গীত লিখে আছে গুলজার আর মিউজিক দিয়া হয়েছে এ আর রহমান

প্ৰগ্ৰামটো আকৌ দুচৰা গীত শুনিব, আৰু এইটো গীত আছে কিশোৰ কুমাৰ আৰু আশা ভোচলী লগা অৱস্থাত, ফিল্ম আছে তোফা। এইটো গীত কাৰণে লিখি কিনে পতা আছে চাপাত শৃংগী ৰেডিঅ' লিচনাৰ্ছ গ্ৰুপ গ্ৰাম জাছৱাদী চে কৈ কিনে লিখি আছে। ৱেল থেংক ইউ চ' মাছ এণ্ড এ ভেৰি গুড আফটাৰনুন টু অল অফ ইউ, লিখি কিনে পঠাই দিয়াৰ কাৰণে সিহঁত চবকে ধন্যবাদ দি আছে। তো এইটো গীত শুনিবি এতিয়া আৰু শুনি কিনে এনজয় কৰিবি।

Well, le programme 16 que vous avez terminé, c'est le programme 16 au niveau de l'OK. That is, comment je suis allé devaki pandit la gawaste, c'est flimmer, c'est kabi ha, kabi na. Alors, tu guides quand on est possède qu'on est liqué, c'est good afternoon, RG Jacob, sir. Namaskar, qu'on est liqué, c'est movie ka naam hai, kabi ha, kabi na. Song, c'est wo to hai albela. Alors, listeners, c'est Nimadi boy and Nimadi girl. Well, tu guides logo de programme 16 Korea hobo. আৰু কৈ দিয়া নিচিনা 1 বাজি হোৱালৈকে আপুনি কাৰণ শুনিয়া হ'ব এফ এম ৰেইনব' ৰিলে প্ৰগ্ৰাম আৰু এফ এম ট্ৰেকপানটো আকৌ চাম 3 বাজিৰ পৰা চুৰ কৰি হ'ব এইটোতে পহিলা আপোনালোকে প্ৰগ্ৰাম চামবাৰী কৈ দিয়া শুনিব তাৰপাছতে আকৌ ট্ৰাফিক আপডেট বি আছে আৰু হিন্দী ফিল্ম গান প্ৰগ্ৰামতে আজি ৰাতি 6 বাজিতে আছে লাইভ ফোন ইন প্ৰগ্ৰাম এইটো টাইম টিভি আপুনি কাৰণ লাইভ ফোন ইন প্ৰগ্ৰামটো বি ভাগ ল'ব পাৰে আপুনি কাৰণ ফোন কৰিবি আৰু ফোন কৰি কিনে আপুনি কাৰণ লগা পচন্দিতা গানা মাগি কিনে আৰ জে কে বজাবলৈ কৰি কৈ দিলে তাই বজাই দিব চ' লিচনাৰ্ছ এইটো গীত লগতে প্ৰগ্ৰাম বি চেছ কৰি হ'ব তো মই আপুনি কাৰণ চবকে উইচ কৰি আছে হেভ এ ৱাণ্ডাৰফুল ডে এণ্ড ষ্টে চেফ

হ'বলৈ লগীয়া এইটো থাকি আছে। আৰু দোচৰাটো হ'লে কোনোবা টিচাৰ্ছ কান নহ'লেবি ষ্টাফ কানটো ট্ৰান্সফাৰ কৰিবলৈ থাকি আছে কৰিলেবি ৰিকমেণ্ডেশ্যন ভাল লাগীয়া লোৱাৰ পাছতহে কৰিবলৈ লাগীয়া এইটো বি এটা থাকি আছে। আৰু স্কুল লগা বিল্ডিংছ এইটো ভাল পৰা বনাবলৈ নহ'লেবি স্কুল লগা বিল্ডিংটো মেইনটেইনটো ঠিক ঠাক কৰি থাকিবলৈ এইটো বি এটা থাকি আছে। আৰু এটাটো হ'লে ইউনিভাৰ্চেল এনৰলমেণ্ট নিচিনা স্কুলতে বাচ্চাবিলাক উমৰ 14 নাপুংচিয়া তাক মানে ক্লাছ 8 নাপুংচিয়া তাক ধৰিলে কম্পালচৰি তাৰ কাৰণে এনৰলমেণ্ট কৰি কিনা স্কুলতে নাম ভৰ্তি কৰি কিনা লিখা পঢ়া দিবলৈ লগা এইটো বি এটা থাকি আছে। আৰু এটাটো হ'লে স্কুলতে ইউনিফৰ্ম টেক্সট বুক নহ'লে বি তাৰ কাৰণে শিকা লগা মেটেৰিয়েলছবিলাক কি কি আছে এইটো কাৰণ একো দাম নালৈ কিনা পইচা নালৈ কিনা তাৰ কাৰণে দিবলৈ লগা এইটো এটা কৈ কিনে আছে। আৰু দোচৰাটো হ'লে চৰকাৰৰ পৰা গ্ৰান্টছ মানে মদত পাবলৈ কি কি থাকি আছে এইটো ঠিক ঠাক স্কুল পাচাকান পৰা পাবলৈ লাগে। আৰু এডুকেশ্যনেল লগা ফাণ্ড নিচিনি কি কি পাবলৈ হক আছে এইটো চব পাচাকান পৰা পাবলৈ দৰকাৰ লাগে এইটো এটা থাকি আছে। দোচৰা এটাটো হ'লে ঠিক ঠাক পৰা একাউণ্ট থাকিবলৈ লাগে মানে ইনকাম টকা পইচা কিমান আহে নহ'লেবি কিমান এক্সপেণ্ডিচাৰ কৰে খৰচা কৰে আৰু স্কুল নিমিত্তে কেনেকুৱা টকা পইচাটো চলাই আছে এইটো কাৰণ চব ঠিক ঠাক পৰা থাকিবলৈ লাগে এইটো বি এটা থাকি আছে। আৰু এটাটো হ'লেতো এনুৱেল ৰিপৰ্টছ দে মানে চাল পৰি কি কাম কৰিছে আৰু কি উন্নতি কাম কৰিব পাৰিছে এইটো চব ৰিপৰ্টটো ঠিক ঠাক বনাই কিনা ঠেকাবলৈ পাৰে এইটো এটা থাকি আছে। তো এতিয়া ভিলেজ এডুকেশ্যন কমিটি ভি এ চি কেনেকুৱা চুনিব লাগে এইটো বি চাইলে মানে চেয়াৰমেন একটা থাকিবলৈ লাগে এইটো ভিলেজ কাউন্সিলৰ পৰা চুনি কিনা একটা দিবলৈ লাগে। আৰু দোচৰাটো হ'লে ভিলেজ ডেভেলপমেণ্ট বৰ্ড ভি ডি বি তাৰখানা বৰ্ড পৰা ছেক্ৰেটৰী একটা চুনিবলৈ দৰকাৰ লাগে কৈ আছে। আৰু তিচাৰটো হ'লে স্কুলতে হেডমাষ্টাৰটো কোন হ'লেবি তাৰ কমিউনিটাইজ লগা স্কুল হিচাপে তাৰ ৰিপ্ৰেজেণ্ট থাকিবলৈ লাগে। আৰু এটাটো হ'লে পেৰেণ্টছ কান নহ'লেবি গাৰ্জেন ৰিপ্ৰেজেণ্টেটিভ নিচিনা তাৰ কাৰণ ভিলেজ এডুকেশ্যন কমিটি লগা বৰ্ডতে থাকিবলৈ দৰকাৰ লাগে এইটো মাজতে বি মাইকী বি একটাটো জিয়লিবি থাকিবলৈ লাগে এইটো কৈ আছে। আৰু দোচৰাটো হ'লে এইটো ভিলেজ এডুকেশ্যন কমিটি তাতে কোনটো স্কুল দি হ'লেবি দুইটা টিচাৰ এইটো ৰিপ্ৰেজেণ্টেটিভ নিচিনা থাকিব লাগে এটা ভিলেজ কাউঞ্চিল মেম্বাৰ বি থাকিব আকৌ একজন চাৰ্চ ৰিপ্ৰেজেণ্টেটিভ নিচিনা পষ্টিৰ পৰা চিনি কিনা এইটো লগা বৰ্ড দি থাকিবলৈ দৰকাৰ লাগে। আৰু দুইটা মেম্বাৰ্ছটো হ'লে ভিলেজ কমিউনিটি মানে পষ্টিৰ পৰা কোন হ'লেবি পষ্টি মানুহৰ পৰা চিনি কিনা এইটো লগা বৰ্ডতে মেম্বাৰ হ'বলৈ দৰকাৰ লাগে কৈ আছে। কিন্তু ইয়াতে এডুকেশ্যনেছ এইটো চুনি কিনে পাতাই দিছে বুলিতো এইটো চবচে ভাল আছে। আৰু নৌদাৱালাটো চাব ইন্সপেক্টৰ এইটো থাকিব লাগে মানে কোনটো লগা এৰিয়া দি হ'লে বি চাব ইন্সপেক্টৰ এটাটো থাকি আছে তো তাৰ বি এইটো লগা বৰ্ডতে মেম্বাৰ এটা থাকিবলৈ লাগি আছে। আৰু হেড টিচাৰ গভৰ্ণমেণ্ট মিডল স্কুল দিয়ে হেড টিচাৰটো মেম্বাৰ দি থাকিব নহ'লে বি হেড টিচাৰ নাথাকিছে বুলি বি ছিনিয়ৰ মষ্ট কোন টিচাৰ আছে তাৰ পৰা ৰিপ্ৰেজেণ্ট কৰিবলৈ পাৰি আছে। তো এইটো নিচিনা ডিপাৰ্টমেণ্ট অফ এডুকেশ্যন এইটোৰ পৰা মেল মিলাপ কৰি কিনে টিচাৰ্ছ কাৰণ কেনেকুৱা ডাকত কৰি কিনে স্কুল দি থাকিব নহ'লে বি স্কুল একটাতো কেনেকুৱা আঁকি পাৰি কৰি কিনে ভাল লিখা পঢ়া জানিয়া লগা ইনষ্টিটিউশ্যন একটা হ'ব এইটো চব কামটো চলি আছে। আৰু ক্লাছ লগা এটেণ্ডেঞ্চ পাচাকান এটেণ্ডেঞ্চ কেনেকুৱা থাকে নহ'লে বি টিচাৰ লগা এটেণ্ডেঞ্চ বি কেনেকুৱা আছে এইটো চবটো ভাল পৰা চাবলৈ দৰকাৰ লাগে। আৰু কমিউনিটি পাৰ্টিচিপেশ্যন মানে পষ্টি মানুহ কাৰণ পৰা তাতে ভাগ ল'ব নিমিত্তে এনকাৰেজ কৰিবলৈ দৰকাৰ লাগে এইটো বি এটা থাকি আছে। আকৌ এটাটো ছিষ্টেমেটিক ৰেকৰ্ড মেইনটেনেঞ্চ মানে কি কি কৰিছে আৰু কি কি উন্নতি কাম কৰিব পাৰিছে কেনেকুৱা ফাইদা হৈছে এইটো কাৰণে চব ৰেকৰ্ডটো ভাল পৰা মেইনটেইন কৰিবলৈ লাগে এটা কৈ আছে।
আৰু স্কুলতে বাচ্চাখান নাম ভৰ্তি কৰা এনৰোলমেণ্ট কৰা এইটো লগা ৰেটছটো কম দিন নহয় কেনে আকৌ ভাড়াই ঘূৰি দিব নিমিত্তে কাম দিবলৈ দৰকাৰ লাগে এটা থাকি আছে। আৰু টিচাৰ্ছ নহ'লে বি স্কুলতে কাম কৰি থাকে এমপ্লয়ী খান ঠিক টাইমতে ধাংগা দিবলৈ লাগে এইটো কৈ আছে। নহ'লে বি ষ্টুডেণ্ট খান লগা এড খান বি কি পাবলৈ আছে এইটো ঠিক সময়তে পঞ্জাবলৈ দিবলৈ এইটো বি কৈ কেনে আছে। এইটো নিমিত্তে এইটো বেছি দৰকাৰ এটা থাকিয়াটো হ'লে এইটো লগা প্ৰগ্ৰাম নিচিতে চাইলে মানে ৰুৰেল এৰিয়াজ ফালে বস্তি জেগা পানী সেই পিছে এনেকুৱা কমিউনিটাইজেশ্যন প্ৰগ্ৰাম যাতো আমি খান দেখিব পৰা আছে। এইটো নিচিনা এতিয়া আৰ্বান এৰিয়াজ দিবি এনেকুৱা কাম কৰিছে ক'লেতো বেছি ভাল হ'ব। মানে ৱাৰ্ড এডুকেশ্যন কমিটি এইটো নিজৰ কলনি ৱাৰ্ড হিচাপে চিনিকানা এনেকুৱা কামটো চৰকাৰৰ লগতে মেল মিলাপ কৰি কিনে যাইছে ক'লেতো এডুকেশ্যন লগা ছিষ্টেম তাতে আঁকি বাৰি কৰি কিনে যাবলৈ পাৰিয়া আমি গান বুজি পাই আছে। আজি ৰুৰেল কানেক্ট প্ৰগ্ৰেম শুনি থাকিবিলাক এতিয়া চমিকোটাৰে কানা শুনিয়াছাত আমাৰ প্ৰগ্ৰেম শেষ কৰিয়া হ'ব।

0: ৱেল মই ডি ফ্ৰেণ্ডছ আপুনি চপি কানা শুনি কিনা এনজয় কৰি থাকিব বুলি মই পূৰা উমেদ কৰি আছো কফি ৰাণা কিতানাথ ফিল্মৰ আপুনি কানা শুনি থাকিছে আৰু আমি কাৰণ লগতে নেক্সট কলাৰ থাকি আছে হেল্ল'
1: নমস্তে ছাৰ
0: নমস্তে হু ইজ অন দ্য লাইন
1: মই পিতুৰা আছে